0: हेलो फरमाइश।
1: हेलो फरमाइश, नमस्कार सर।
0: नमस्कार, हेलो फरमाइश, ईटानगर में आपका बहुत बहुत स्वागत है।
1: धन्यवाद सर। हम धेमाजी आसाम जुनाई मेसाकी चापुरी से बिमल बसुमतारी कोई आसो सर।
0: ओय बिमल दा, आपनार आवाज तो मैं बुझी पाइसु, किंतु न नाम सर। नाम तो कले ভাল লাগে আৰু।
1: ओय सर, बहुत ভাল লাগে আপোনাৰ আৱাজ, ইমান কথা পাতিবলৈ ভাল লাগে, মন যায় আপোনাৰ লগত।
0: থ্যাংক ইউ থ্যাংক ইউ। আৰু কেনে কোৱা, সব ভাল?
1: হয় স্যার, আজি ভালে আছে। ইয়া অলপ কিবা সৰু সৰু বৰষুণ আহি আছে, আজি মৌচুমটো ঠাণ্ডা আছে।
0: বাহ বাহ বাহ,
1: বহুত গৰম আছিলে।
0: ওকে, হয় আমাৰ ইয়াতো ডাৱৰীয়া হৈ আছে, কিন্তু বৰষুণ হোৱা নাই এতিয়ালৈকে।
1: হয় স্যার।
0: এতিয়া কৰ পৰা কৈ আছে?
1: আজি স্যার মই ঘৰতে আছো, এতিয়া ফুড কৰি পিনিহে দোকানত যাম বুলি ৰখি আছো মই।
0: আচ্ছা, ওকে ওকে,
1: এতিয়া পালো, এতিয়া যাম আৰু এতিয়া।
0: আচ্ছা,

0: হয় হয় তো আজি কোনটো গান শুনিব তেনেহলে?
1: মোক আজি শুনাই দিব গীত কিবা বেটা ফিল্মৰ পৰা যিকোনো এটা শুনাই দিব আৰু।
0: আচ্ছা বেটা ফিল্মৰ ন?
1: হয় হয়।
0: ওকে ওকে ঠিক আছে ঠিক আছে, শুনাই দিম।
1: এই গানটো মই সবচে আগে আপোনাক দিলকে দিছো।
0: থ্যাংক ইউ।
1: তাৰপিছত আছে অমল বসুমতাৰী, ফাইকন মুণ্ডা, ৰমেশ পাত্ৰ, আৰু আছে দিবাশী হাজৰিকা, সুনীতা বসুমতাৰী, অঞ্জলি বসুমতাৰী, আৰু আছে আমাৰ হেল্ল' ফৰমাইচ গ্ৰুপৰ ৰমেশ প্ৰজাপতি, ৰাকেশ গোল্ডি, প্ৰেম সিং সতীদিয়া, ভগৱান সিং শৰ্মাৰ, আৰু আছে ৰাকেশ পুৰণ বৰ্মা, যিমানটো শুনি আছে চব বহুত ডেলিকেট আছে
0: স্যার।
1: আৰু সন্ধিয়া ৰাণী গগৈ, পুতুল বৰুৱা, সবকো ডেলিকেট আছে স্যার।
0: ওকে তো বিমল দা কল করার কারণে বহুত বহুত ধন্যবাদ। আমি আপনার পছন্দের গানা শুনাই।
1: ধন্যবাদ স্যার।
0: ওকে ধন্যবাদ।